আজি পবিত্ৰ ৰক্ষা পঞ্চমী, কাহা কাহা মতৰে ৰেখা পঞ্চমী। হিন্দু ধৰ্ম দৰ্শনৰে এই দিনটিৰ মাহাত্ম্য মহান। বৰ্ষকৰে এই নিৰ্দিষ্ট দিনৰে নিজ ঘৰক সুৰক্ষিত ৰখাৰ বিধি ব্যৱস্থা গ্ৰহণ কৰা যায়। সন্ধ্যাবেলে প্ৰত্যেক ঘৰে প্ৰথমে শ্ৰী গণেশ, পৰে শ্ৰী মহাদেৱ আৰু শেষৰে শ্ৰী ভৈৰৱ কবাটৰে লিখা যায়। তিনি দেৱতাক আবাহন কৰা যায় ঘণ্টাকৰ্ণ মহাবীৰ মন্ত্ৰৰে। এই তিনি দেৱক শেষৰে নিজ ঘৰক ৰক্ষা কৰি তাহাৰ প্ৰতি শুভ দৃষ্টিপাত কৰিব অনুৰোধ কৰা যায়। এই দিন ওড়িশাৰ প্ৰতিটি গৃহৰে গৃহস্থ মানে কবাটক পূজা কৰি থাকে, যিহেতু দ্বাৰ বাহ্য শত্ৰু আক্ৰমণৰ ৰক্ষা কৰে। সেহেতু এই পূজা পদ্ধতি কেও আবহমান কালৰ প্ৰচলিত অছি। এ দেহ মধ্য এক ঘৰ, কথাৰে কহতে দেহ দেৱালয়। তেণু এই দেহ গৃহৰ সুৰক্ষা এই বিশেষ দিনৰে চিন্তা কৰা যায়। আম ওড়িশাৰ আৰাধ্য দেৱতা শ্ৰী জগন্নাথ মহাপ্ৰভুক এই শুভ দিন ৰাহু ৰেখা লাগি কৰা যায় বুলি এহাৰ নাম ৰেখা পঞ্চমী। কাহিকি লাগি হুয়ে হে ৰাহু ৰেখা? অপৰ্তিয়ানী কলা ঠাকুৰক কালে কোনোবা অশুভ দৃষ্টি পৰি যাব, খা সেইপাই তেহৰে ৰাহু ৰেখা লাগি কৰা যায়, অশুভ দৃষ্টিৰ আঠুৱালৰে ৰখাপাই। সেইদিন মহাৰাণী মুক্তাদেৱী আখিৰে ধাৰধাৰ লুহ। কণ অভাৱ অছি ৰাণীমাৰ? অচলাচল সম্পত্তি, একমাত্ৰ সন্তান যুৱৰাজ গোবিন্দচন্দ্ৰ দ্বাৰা ৰাজ্য সুৰক্ষিত। অৱশ্য স্বামী অনেক দিন স্বৰ্গবাসী, অনেশ্বত ৰাণী ৰূপ আৰু গুণৰে একুৱাৰ এক বলিয়াৰ অন্তপুৰ আনন্দ মুখৰিত। তেবে মহাৰাণী মুক্তাদেৱী আখিৰে আজি অকাল লুহৰ শ্ৰাৱণ কাহিকি? মুহূৰ্তকৰে সম্বাদ পহঞ্চিগলা যুৱৰাজ গোবিন্দচন্দ্ৰ পাখৰে। প্ৰশস্ত কপাল, উন্নত নাশা, দীৰ্ঘদেহি, সুঠাম সুন্দৰ ৰাজযুৱা ৰাণীহংসপুৰৰ মুহূৰ্তকৰে পহঞ্চিগলে মাংক পাখৰে। পাদ তলে মথা লোটাই প্ৰণাম কলে গোবিন্দচন্দ্ৰ। কণ হৈছে মা? কাহিকি আপোনাৰ আখিৰে লুহ? কিয়ে কণ কৈছে মা? কেমুথিপাই কান্দুচান্তি আপোন মোৰাণ? সঙ্গে সঙ্গে কুহন্তু। গোবিন্দচন্দ্ৰ ব্যাকুলতা বঢ়ি বঢ়ি চালিথিলা। পুৰ কথা কাণৰে নপুৰাই অধিকৰু অধিক বস্ত্ৰ ঝাৰুলে মুক্তাদেৱী। শেষৰে পুৰ ব্যাকুল নিবেদনৰে মা পাটি খুলিলে। পাৰিবু পাৰিবু পুহ মো কথা ৰখি, পাৰিবু মতে কথা দে। মু ত্ৰিবাৰ শপথ কৰোঁ মা, যা কহিবি ৰখিবি, মুহূৰ্তে বিলম্ব কৰিবিনি। কুহন্তু মা, শুণ তেবে এই মুহূৰ্তৰে ৰাজবেশ পৰিত্যাগ।